বন্দনা ভক্তিমূলক গীতৰ অনুষ্ঠানটিত ইমানপুৰে শ্ৰোতাই ক্ৰমে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত জিতেন বসুমতাৰীৰ কণ্ঠত, স্বপ্ননীল শৰ্মাৰ কণ্ঠত লোকগীত, তিলোত্তমা ডেকা আৰু সংগ্ৰীবিন্দৰ কণ্ঠত চিয়াগীত, যদু খনিকৰ আৰু সংগ্ৰীবিন্দৰ কণ্ঠত টোকাৰী গীত আৰু ঋজুমণি গোস্বামী সভাপণ্ডিতৰ কণ্ঠত ভজন শুনিলে।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। আৰম্ভ কৰিছোঁ অনুষ্ঠান পৰিস্থিতি।

প্ৰথমেই শুনক আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে। বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত যুৱবাণী অনুষ্ঠানত সন্ধিয়া 7:20 হেল্ল' যুৱবাণীত জুবিন গাৰ্গ বিশেষ এটি লাইভ ফোন ইন অনুষ্ঠান। এই অনুষ্ঠানটোত অতিথি হিচাপে থাকিব কটন বিশ্ববিদ্যালয়ৰ 2023-24 শ্ৰেষ্ঠ কণ্ঠশিল্পী দীপশিখা ডেকা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2025-26 শ্ৰেষ্ঠ কণ্ঠশিল্পী পাহিস্মিতা মহন্ত আৰু লগতে থাকিব গায়ক বহনিমান আয়ান। অনুষ্ঠানটিৰ আদ ধৰিব ভাস্কৰ শইকীয়াৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। ইয়াৰ লগতে থাকিব যুৱবাণীৰ আন অনুষ্ঠানসমূহ যেনে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান, ছানি বৰ্মনৰ কণ্ঠৰ আধুনিক গীত আৰু অনুৰাগ কল্যাণ বৰগোহাঁইৰ কণ্ঠৰ লোকগীত। 6:15 বৰ্ণালী দাসৰ কণ্ঠৰ ভজন, 6:20 অৰুন্ধতী দাস বৰুৱাৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, 9:15 ৰূপালী ঢৌ। দিনৰ 11:30 গীতিমালিকাৰ গীতৰ শিল্পীসকল হ'ল চাৰু গোহাঁই, কৃষ্ণা লহকৰ বৰদলৈ, ৰিদীপ দত্ত, নীলিমা খাতুন আৰু পুলক বেনাৰ্জী। 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানত আছে ফিল্ম সংগীত, আস্কা গীত, ৰং ৰং চৰছায়া, প্ৰাদেশিক সংগীত আৰু গীত ৰংগিলে। 3:00 পৰা আকাশবাণী ৰেইনব'ৰ অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব। 8:00 জাপানত অনুষ্ঠিত হ'বলগীয়া 2026 এছিয়ান গেমছৰ বিষয়ে এটি প্ৰতিবেদন শুনিবলৈ পাব। 8:30 ভজনৰ অনুষ্ঠান, 9:15 স্পটলাইট, 9:30 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, 10:00 শাস্ত্ৰীয় সংগীতানুষ্ঠানত পাৰ্বিন চুলতানাৰ কণ্ঠৰ ৰাগ মেঘ,

এয়া আছিল আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ এটি চমু আভাস। এতিয়া শুনক আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ বিষয়ে। দিনৰ 12:30 বজাত আইদেউৰ বোলনি। এই অনুষ্ঠানত গ্ৰাহস্থ হিংসা আৰু আইন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিবলৈ অতিথি হিচাপে উপস্থিত থাকিব মৃন্ময় দত্ত। অনুষ্ঠানটিৰ আঁত ধৰিব জোনালী বৰুৱাই। বিয়লি 5:25 বজাত শিল্পীপালৰ হিন্দী কথিকা কামাখ্যা মন্দিৰ কি পৌৰাণিক কথা। সন্ধিয়া 6:10 বজাত কৃষক বাণী। এই অনুষ্ঠানত মিলেট খেতিৰ সম্ভাৱনা আৰু কৃষি পদ্ধতি সম্পৰ্কে আলোচনাত অংশগ্ৰহণ কৰিব ডক্টৰ নাছিমা ফাৰহানা আলী আৰু ডক্টৰ সপ্তদীপা ভট্টাচাৰ্যই। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি এটি সাক্ষাৎকাৰ অনুষ্ঠানত অতিথি হিচাপে থাকিব পুতুলি হাজৰিকা। সাক্ষাৎ গ্ৰহণ কৰিব শিখামণি দত্তই। লগতে থাকিব পাচলি আৰু শস্যৰ বজাৰ দৰ, কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। আগবঢ়াব শিখামণি দত্তই। প্ৰযোজনা উৎপল বৰাৰ।

পুৱা 6:55 জ্ঞান বিজ্ঞান আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই, পুৱা 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, অনুষ্ঠান পৰিচিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, নিবেদন কৰিছো বৰ্ণালী দাসৰ কণ্ঠৰ ভজন।

শ্ৰোতাই বৰ্ণালী দাসৰ কণ্ঠত ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো অৰুন্ধতী দাস বৰুৱাৰ কণ্ঠৰ লোকগীত।

শ্ৰোতাসকলে অৰুন্ধতী দাস বৰুৱাৰ কণ্ঠত লোকগীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত পুনতেই শুনাবলৈ লৈছো পূজা কে ফুল ছবিখনৰ পৰা মহম্মদ ৰফী আৰু আশা ভোছলেৰ কণ্ঠৰ এটি গীত, গীতৰ ৰচনা ৰাজেন্দ্ৰ কিষাণৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ আশা ভোছলেৰ আৰু ৰাহুল দেৱবৰ্মনৰ কণ্ঠৰ এটি গীত, গীতৰ কথা মজৰু, ছবি কাৰৱান।

সেয়া আছিল বাৰ্মা মালিকৰ কথাৰে আশা ভোছলে, উষা খান্না আৰু ৰেখা জাইকাৰৰ কণ্ঠৰ এটি গীত। গীতৰ ছবি আছিল দিল দৌলত দুনিয়া, সংগীত আছিল শংকৰ জয়কিষাণৰ। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ চিৰাগ ছবিৰ পৰা মজৰুহৰ কথাৰে লতা মংগেশকাৰ আৰু সংগীবৃন্দৰ কণ্ঠৰ এটি গীত, সংগীত মদন মোহন।

0: লতামঙ্গ স্কারর গীতটিরে পুরনি হিন্দি ছবির গীতর অনুষ্ঠান মধুবনর অন্ত পড়িল।
1: আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। ক্ষন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ য়শোভূমিত ছেমিকন ইণ্ডিয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ পঞ্চম সংস্কৰণ মুকলি কৰিব। ভাৰতে তথাকথিত পাকিস্তান চীন সীমান্ত যুটীয়া আয়োগৰ অস্তিত্ব নুই কৰিছে। সমগ্ৰ দেশত আজি পৰিচ্ছন্নতাই সেৱা অভিযান 2026 আৰম্ভ হ'ব। অসমৰ নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 25গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ য়শোভূমিত ছেমিকন ইণ্ডিয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ পঞ্চম সংস্কৰণ মুকলি কৰিব। এই তিনিদিনীয়া সন্মিলনে এখন ধবজাবাহী মঞ্চ হিচাপে কাম কৰিব আৰু গোলকীয় ছেমিকণ্ডাক্টৰ আৰু বৈদ্যুতিন খণ্ডৰ প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰি সমন্বয় বৃদ্ধি, উদ্ভাৱন, উৎপাদন সামৰ্থ বৃদ্ধি, বিনিয়োগ আকৰ্ষিত কৰা আৰু ভৱিষ্যতৰ বাবে সাজু প্ৰতিভাৰ বিকাশত অৰিহণা যোগাব। এই তিনিদিনীয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ মূল বিষয়বস্তু হৈছে ছিলিকনৰ পৰা প্ৰণালীলৈ অনুকূল ব্যৱস্থাৰ নিৰ্মাণ। প্ৰদৰ্শনীত বিশ্বৰ বিভিন্ন প্ৰান্তৰ 600তকৈও অধিক প্ৰদৰ্শনকাৰী, 300তকৈও অধিক আন্তঃৰাষ্ট্ৰীয় কোম্পানী আৰু 40খনতকৈও অধিক দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। প্ৰদৰ্শনীখনত 6খন দেশ, 12খন ৰাজ্য আৰু ষ্টাৰ্টআপ প্ৰতিষ্ঠানৰ বাবে এটা সুকীয়া মণ্ডপ থাকিব। এই সন্মিলন তথা প্ৰদৰ্শনীত ছেমিকণ্ডাক্টৰ নিৰ্মাণ আৰু প্ৰযুক্তিকে ধৰি ছেমিকণ্ডাক্টৰ আৰু বৈদ্যুতিক খণ্ডৰ শেহতীয়া শৈলী আৰু গুৰুত্বপূৰ্ণ খণ্ডৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ আলোচনা আৰু কৌশলগত অধিৱেশনৰ আয়োজন কৰা হ'ব। এই সন্মিলনে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহৰ বাবে সহযোগিতাৰ অন্বেষণ, বিনিয়োগৰ সুযোগ, প্ৰযুক্তিগত সহযোগিতা আৰু বিশ্বাসী গোলকীয় ছেমিকণ্ডাক্টৰ সহযোগী হিচাপে ভাৰতৰ স্থিতি অধিক সবল কৰি তুলিব। ভাৰতে তথাকথিত পাকিস্তান চীন সীমান্ত যুটীয়া আয়োগৰ অস্তিত্ব নুই কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কালি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে পাকিস্তানৰ অবৈধভাৱে দখল কৰা ভাৰতৰ ভূখণ্ডৰ সৈতে জড়িত কোনো ব্যৱস্থাত চামিল হোৱাৰ অধিকাৰ নাই। তেওঁ কয় যে এই সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী স্পষ্ট আৰু অটল। শ্ৰীজয়ছোৱালে কয় যে নতুন দিল্লী মহলে পাকিস্তান চীন সীমান্ত যুটীয়া আয়োগক মানি নলয় কিয়নো ইয়াৰ কোনো বৈধ ভিত্তি নাই। কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু কাশ্মীৰ আৰু লাডাখ ভাৰতৰ বিচ্ছেদ্য অংগ আছিল আৰু সদায় হৈ থাকিব বুলি মুখপাত্ৰগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে ভাৰতে 1963 চনৰ চীন পাকিস্তান সীমা চুক্তিক কেতিয়াও স্বীকৃতি প্ৰদান কৰা নাই আৰু এই চুক্তি অবৈধ বুলি গণ্য কৰি আহিছে। শ্ৰীজয়ছোৱালে কয় যে ভাৰতে অবৈধভাৱে দখল কৰি থকা অঞ্চলক বৈধ প্ৰতিপন্ন কৰাৰ বাবে চলোৱা প্ৰয়াসৰ তীব্ৰ বিৰোধিতা কৰে। পাকিস্তানে এনে প্ৰয়াস চলোৱাৰ পৰিৱৰ্তে সেই অঞ্চলসমূহৰ পৰা আঁতৰি যোৱা উচিত বুলিও তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা স্মাৰক আৰু উপহাৰসমূহৰ ই নিলাম প্ৰক্ৰিয়া আজি আৰম্ভ হ'ব। নতুন দিল্লীত কালি সংবাদ মাধ্যমক সম্বোধন কৰি সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে কয় যে ভাৰতৰ বৈচিত্ৰময় সংস্কৃতি, বিশ্বাস আৰু পৰম্পৰাগত কাৰুশিল্পক প্ৰতিনিধিত্ব কৰা চিত্ৰকলা, বস্ত্ৰ, মূৰ্তি, প্ৰাচীন আৰু হস্তনিৰ্মিত শিল্পকৰ্মকে ধৰি এই বছৰ নিলামৰ বাবে প্ৰায় 1500বিধ সামগ্ৰী ৰখা হৈছে। শ্ৰীশেখাৱতে কয় যে ই নিলামৰ পূৰ্বৰ 7টা সংস্কৰণত মুঠ 7440বিধ সামগ্ৰী নিলাম কৰা হৈছিল আৰু ইয়াৰ জৰিয়তে 22 কোটি টকা সংগ্ৰহ কৰা হৈছিল। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ধনৰাশি গংগা নদীৰ নিৰন্তৰ প্ৰৱাহ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে নমামি গংগে অভিযানৰ নামত উচৰ্গা কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰীসভাই কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা ইপিএফঅৰ অধীনত বাধ্যতামূলক সামাজিক সুৰক্ষা সুবিধা লাভৰ বাবে পাৰিতোষিকৰ সীমা মাহিলী 15,000ৰ পৰা 25,000 টকালৈ বৃদ্ধি কৰিছে। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি কয় যে এই সিদ্ধান্তৰ ফলত অতিৰিক্ত 51 লাখৰো অধিক কৰ্মচাৰী ইপিএফঅৰ বাধ্যতামূলক সামাজিক সুৰক্ষাৰ সুবিধা আওতালৈ আনিব আৰু কৰ্মচাৰীৰ বাবে সামাজিক সুৰক্ষাৰ পৰিসৰ বৃদ্ধি পাব। এই সিদ্ধান্তৰ ফলত চৰকাৰক বছৰি প্ৰায় 11,339 কোটি টকাৰ প্ৰয়োজন হ'ব বুলি অনুমান কৰা হৈছে।
2: कैबिनेट में हमारे देश भर में इंडस्ट्रीज में काम करने वाले जो कर्मचारी हैं उनके लिए एक बहुत बड़ा निर्णय लिया है। प्रोविडेंट फंड का जो नियम है उसमें अब तक 15,000 रुपीज की सीलिंग रहा करती थी। ये सीलिंग 2014 में तय की गई थी, इसको बढ़ाकर 25,000 रुपए पर मंथ सैलरी पे लेके आ गए। इससे करीब 51 लाख एम्प्लॉइज को इसका बेनिफिट मिलेगा।
1: সমগ্র দেশত আজি পরিচ্ছন্নতাই সেৱা অভিযান 2026 আৰম্ভ হ'ব। 17 অক্টোবৰলৈ চলিব।

সমষ্টিৰ উপনিৰ্বাচনৰ বাবে 25গৰাকী প্ৰাৰ্থীয়ে 35খন মনোনয়ন পত্ৰ দাখিল কৰিছে। মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে শনিবাৰৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল ছালাম অন্যতম। মনোনয়ন পত্ৰ দাখিলৰ কালি অন্তিম দিনা বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই দলীয় নেতাকৰ্মীক লগত লৈ নগাঁও জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ সৈতে মনোনয়ন পত্ৰ দাখিল পৰ্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি শীৰ্ষ নেতৃবৰ্গই অংশগ্ৰহণ কৰে। কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিল পৰ্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই নিৰ্বাচনক লৈ আশাবাদী বুলি প্ৰকাশ কৰে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও ঢিং গেটত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমৰ্থক আৰু কৰ্মকৰ্তাসকলক লৈ মনোনয়ন পত্ৰ দাখিল কৰে। দলটোৰ সাধাৰণ সম্পাদক হাফিজ বছিৰ আহমেদ, দলৰ আটাইকেইগৰাকী বিধায়ক, প্ৰাক্তন বিধায়কে আজমলক সংগ দিয়ে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামে মনোনয়ন পত্ৰ দাখিলৰ সময়ত মন্দিয়াৰ বিধায়ক চেয়াৰমান আলী আহমেদ উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। দেশত চিতাবাঘৰ সংখ্যা 52লৈ বৃদ্ধি পাইছে। সম্প্ৰতি কুনু ৰাষ্ট্ৰীয় উদ্যানত 49টা আৰু গান্ধী সাগৰ অভয়াৰণ্যত 3টা চিতাবাঘ আছে। ইয়াৰে ভিতৰত 32টা চিতাবাঘৰ জন্ম ভাৰততে হৈছে। 2022 চনৰ 17 ছেপ্টেম্বৰৰ পৰা চলিত বৰ্ষৰ 17 ছেপ্টেম্বৰলৈ চিতাবাঘৰ স্থিতি সমীক্ষাৰ তথ্যত এই কথা পোহৰলৈ আহিছে। উল্লেখযোগ্য যে 4 বছৰ পূৰ্বে নামিবিয়া, দক্ষিণ আফ্ৰিকা আৰু বোটছানাৰ পৰা কেইবাটাও চিতাবাঘ ভাৰতলৈ অনা হৈছিল। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই কালি শ্বিলঙৰ মালকী গ্ৰাউণ্ডত 24 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ মালকী বজাৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। শ্বিলঙত বজাৰ আন্তঃগাঁথনি উন্নীতকৰণ উদ্যমৰ অংশ হিচাপে এই প্ৰকল্প ৰূপায়ণ কৰা হ'ব। আনহাতে স্মাৰ্ট চিটি উদ্যমৰ অধীনত শ্বিলং আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত প্ৰায় 130 কোটি টকা ব্যয় সাপেক্ষ আন এটা প্ৰকল্পৰ বাবেও বিনিয়োগ কৰা হৈছে। ৰাজ্য চৰকাৰৰ পুঁজিৰে ৰূপায়ণ কৰিবলগীয়া এই প্ৰকল্পসমূহৰ ভিতৰত লাবান বজাৰ, পল' উন্নয়ন আৰু পদপথৰ ব্যৱসায়ৰ বাবে সুকীয়া বজাৰ আদি অন্যতম। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্ৰীচাংমাই কয় যে বিনিয়োগৰ উদ্দেশ্য হৈছে অৰ্থনৈতিক কাম কাজ উন্নীত কৰা, ব্যৱসায় বাণিজ্যৰ বাবে উন্নত স্থানৰ সুবিধা প্ৰদান কৰা আৰু ন ন জীৱিকাৰ সৃষ্টি কৰা। ভাৰত আৰু আফগানিস্তানৰ মাজৰ টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ভাৰতে প্ৰথম দুখন খেলত জয়লাভ কৰি ইতিমধ্যে শৃংখলাত 2-0 ফলাফলেৰে অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে। ভাৰতে প্ৰথমখন খেলত অভিষেক শৰ্মাৰ সুন্দৰ প্ৰদৰ্শনৰ বলত জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত সঞ্জু ছেমছনে 22টা বলত 7 ৰাণ কৰি ভাৰতীয় দলৰ সহজ জয় নিশ্চিত কৰি তোলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ যশোভূমিত ছেমিকন ইণ্ডিয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ 5ম সংস্কৰণ মুকলি কৰিব। ভাৰতে তথাকথিত পাকিস্তান চীন সীমান্ত যুটীয়া আয়োগৰ অস্তিত্ব নুই কৰিছে। সমগ্ৰ দেশত আজি পৰিচ্ছন্নতাই সেৱা অভিযান 2026 আৰম্ভ হ'ব। অসমৰ নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 25গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। এতিয়া শুনক আধুনিক গীত। আধুনিক গীত অনুষ্ঠানত প্ৰথমেই শুনক শিল্পী ৰূপালী শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ৰূপালী শৰ্মা, এলবাম নীলা নীলা ৰঙে।

শ্ৰোতাসকলে শুনিলে শিখা দত্তৰ কথাৰে কৰবী বৈশ্যৰ কণ্ঠৰ এটি গীত। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ডলি ঘোষৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আৰু সুৰ প্ৰণৱ দেৱনাথ, এলবাম প্ৰজ্ঞাৰাগ।

সেয়া আছিল ডলি ঘোষৰ কণ্ঠৰ এটি গীত। শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত এইবাৰৰ শিল্পী হীৰেণ শৰ্মা আৰু শিখামণি দত্ত, গীতৰ গীতিকাৰ লোহিত হাজৰিকা, সুৰকাৰ ৰমেন বৰুৱা।

আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মালবিকা বৰাৰ কণ্ঠৰীতি গীত, গীতৰ কথা চাৰু গোহাঁই, শিল্পী গীতৰ কথা চাৰু গোহাঁই, সুৰ জেপি দাস।

0: মালবিকা বৰাৰ কণ্ঠৰ গীতটিৰে আজিৰ এতিয়াৰ আধুনিক গীতৰ অনুষ্ঠানটিৰ অন্ত পৰিল।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

আধুনিক গীতৰ এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। এতিয়া শুনক নিয়োগ বাতৰি। অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত খালী হোৱা 200টা ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200

0: থকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী বায়লজী বিষয়লৈ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট এনিমেল হাজবেণ্ডেৰী .assam.gov.in। আবেদনৰ শেষ তাৰিখ 23 ছেপ্টেম্বৰ। ৱেবছাইটটি আকৌ কৈছোঁ, এনিমেল হাজবেণ্ডেৰী .assam.gov.in। আবেদনৰ শেষ তাৰিখ 23 ছেপ্টেম্বৰ। কৰ্মচাৰী চয়ন আয়োগে 2,536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। ৱেবছাইটটি আকৌ কৈছোঁ, ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। বেংক অৱ বৰোদা নামৰ প্ৰতিষ্ঠানত খালী হোৱা 1,100টা ৱেলথ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেলথ এক্সিকিউটিভ পদৰ সংখ্যা 1,000টা। প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচেছ ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট এনালিষ্ট পদৰ সংখ্যা 100টা। প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰিও চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। ৱেবছাইটটি আকৌ কৈছোঁ, bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগে কম্বাইণ্ড জিঅ' ছাইণ্টিষ্ট এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে জিঅ'লজিষ্ট, জিঅ'ফিজিষ্ট, কেমিষ্ট আদি কেইবাটাও বৰ্গৰ মুঠ 127টা পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 22 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।
1: অগ্নিযুগৰ গান।
2: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
3: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। ক্ষন্তেক পাছতেই আঞ্চলিক বাতৰি। 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 25গৰাকী প্ৰাৰ্থীয়ে 35খন মনোনয়ন পত্ৰ দাখিল কৰিছে। মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে পৰহিলৈৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল ছালাম অন্যতম। মনোনয়ন পত্ৰ দাখিলৰ কালি অন্তিম দিনা বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই দলীয় নেতাকৰ্মীক লগত লৈ নগাঁও জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ সৈতে মনোনয়ন পত্ৰ দাখিল পৰ্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি শীৰ্ষ নেতৃবৰ্গই অংশগ্ৰহণ কৰে। কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল পৰ্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। কংগ্ৰেছৰ সভাপতিগৰাকী এই নিৰ্বাচনক লৈ আশাবাদী বুলি প্ৰকাশ কৰে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও ঢিংগেটত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমৰ্থক আৰু কৰ্মকৰ্তাসকলক লৈ মনোনয়ন পত্ৰ দাখিল কৰে। দলটোৰ সাধাৰণ সম্পাদক হাফিজ বছিৰ আহমেদ, দলৰ আটাইকেইগৰাকী বিধায়ক, প্ৰাক্তন বিধায়কে আজমলক সংগ দিয়ে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামে মনোনয়ন পত্ৰ দাখিলৰ সময়ত মন্দিয়াৰ বিধায়ক শ্বেৰমান আলী আহমেদ উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। ৰাজ্যৰ 33খন জিলাত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হৈছে। বান ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হ'ব। জিলা দুখনত মাহজোৰা কাৰ্যসূচীৰে এই প্ৰক্ৰিয়া চলিব। চৰাইদেউ আৰু শিৱসাগৰ জিলাত বানৰ পৰিপ্ৰেক্ষিতত লোকপিয়লৰ কাম সাময়িকভাৱে স্থগিত আছিল। লোকপিয়ল সঞ্চালকালয়ে বান পৰিস্থিতি উন্নত হোৱাৰ পাছত জিলা দুখনত লোকপিয়লৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথম পৰ্যায়ত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ গৃহতালিকা প্ৰস্তুত আৰু গৃহ গণনা প্ৰক্ৰিয়া সম্পন্ন কৰিব। ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশিককৃত উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে মাচুল ৰেহাই আঁচনি, নিযুত মইনা আৰু নিযুত বাবু আঁচনিকে ধৰি বিভিন্ন আঁচনি আৰু জলপানীৰ সুবিধা লাভ কৰিবলৈ হলে শিক্ষানুষ্ঠানত কমেও 70% উপস্থিতি বাধ্যতামূলক হ'ব। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কালি গুৱাহাটীত অনুসূচিত জনজাতিৰ বাবে ঘোষিত মেট্ৰিকোত্তৰ জলপানী বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে। তেওঁ কয় যে যিসকল শিক্ষাৰ্থীয়ে উপস্থিতিৰ প্ৰয়োজনীয় হাৰ স্পৰ্শ কৰাত ব্যৰ্থ হ'ব তেওঁলোকৰ নাম সংশ্লিষ্ট আঁচনিৰ পৰা কৰ্তন কৰা হ'ব। এই নিয়ম মাচুল ৰেহাই, নিযুত মইনা, নিযুত বাবু আঁচনিৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য হ'ব বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে।
1: আমাৰ যিটো গাইডলাইন আছে যে মিনিমাম 70% এটেণ্ডেঞ্চ সকলো ছাত্ৰ ছাত্ৰীৰ থাকিব লাগে আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ নিয়মীয়া এটেণ্ডেঞ্চ নাই তেওঁলোকক ফ্ৰী এডমিশ্যনটো দিয়া হোৱা নাই। নিযুত মইনা নিযুত বাবু আঁচনিৰ ক্ষেত্ৰতো এইটো এটা অন্যতম কণ্ডিশ্যন যে তেওঁলোক নিয়মীয়া ছাত্ৰ ছাত্ৰী হ'ব লাগিব। মই কিছুদিন আগতে গুজৰাটত যাওঁতে তাত তেওঁলোকৰ এনেধৰণৰ
0: অৱশ্যে তেওঁ কয় যে প্ৰাকৃতিক দুৰ্যোগ, স্বাস্থ্যজনিত পৰিস্থিতি আৰু পৰিয়ালৰ বিয়োগৰ দৰে বিশেষ পৰিস্থিতিত অধ্যক্ষসকলক উপস্থিতিৰ ক্ষেত্ৰত ৰেহাই দিয়াৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। বেকলগ থকা শিক্ষাৰ্থীসকলো 50% মাচুল ৰেহাইৰ বাবে যোগ্য হৈ থাকিব বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা 29 নৱেম্বৰত হ'বলগীয়া বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। তেওঁ সাংস্কৃতিক পৰিক্ৰমা, পৰ্যটন, তথ্য আৰু জনসংযোগ বিভাগক এই বিষয়ত প্ৰয়োজনীয় নিৰ্দেশনা আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে কয় যে এই অনুষ্ঠানত সুধাকণ্ঠৰ অনন্য সৃষ্টিশীলতা আৰু কালজয়ী শিল্পীসত্তাক উদযাপন কৰি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হ'ব। শিল্পীগৰাকীৰ জীৱন আৰু অৱদানক আলোকপাত কৰাৰ প্ৰদৰ্শনী আৰু স্মাৰক কাৰ্যসূচীও অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা শনিবাৰে নিশা 8:02 জুবিন মনন শীৰ্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ আগ ধৰিব অৰুণিমা গোস্বামীয়ে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

আধুনিক গীতৰ অনুষ্ঠানত এইবাৰৰ শিল্পী খগেন মহন্ত আৰু অৰ্চনা মহন্ত। গীতৰ কথা কেশৱ মহন্ত, চিনাকি গীত এলবামৰ পৰা। গীতৰ সুৰ নলিনী চৌধুৰী।

শ্রোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগেদি আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ বলো দাস আৰু ঋতুশ্ৰী দাসৰ কণ্ঠৰ এটি গীত, এলবাম চম্পা তোমাৰ খোপা সুলকিল। গীতৰ কথা ঋতুপৰ্ণ দাস, সুৰ ঋতুপৰ্ণ দাস।

আধুনিক গীতৰ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ দিক্ষুৰ কণ্ঠৰ এটি গীত দিগন্ত ভাৰতীৰ কথাৰে চানেকি এলবামৰ পৰা গীতৰ সুৰ পলাশ গগৈ।

আধুনিক গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 9 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ কাৰ্যসূচী, নিযুত মইনা আৰু নিযুত বাবুসহ বিভিন্ন আঁচনিৰ সুবিধা লাভৰ বাবে শিক্ষানুষ্ঠানত 70% উপস্থিতি বাধ্যতামূলক বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 25 প্ৰাৰ্থীৰ মনোনয়ন দাখিল, আজি মনোনয়ন পত্ৰ পৰীক্ষা, ৰাজ্যজুৰি আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন আৰু 65 সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় স্কুল ফুটবল প্ৰতিযোগিতাৰ 17 অনুৰ্ধ শাখাত অসমৰ জয়ৰ ধাৰা অব্যাহত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ মুঠ 25 সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে দেশৰ প্ৰান্তে প্ৰান্তে সেৱা সংকল্প অভিযানৰ অধীনত ভালেসংখ্যক কাৰ্যসূচী লোৱা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটত এই উপলক্ষে এটা মটৰ চাইকেল সমদল উলিয়াব। প্ৰধানমন্ত্ৰী মোদীৰ সংসদীয় সমষ্টি বাৰাণসীতো এই উপলক্ষে কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। দিল্লী চৰকাৰে সেৱা সমৰ্পণ মাহৰ শুভাৰম্ভৰ বাবে আজি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ আজি 76 জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্নজনে নেতাগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এই উপলক্ষে দিয়া বাৰ্তাত কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰে দেশৰ সমৃদ্ধি আৰু মৰ্যাদা বৃদ্ধি কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীক শুভেচ্ছা জ্ঞাপন কৰি কয় যে প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত ভাৰত বিশ্বৰ অন্যতম দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰীগৰাকীলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে শ্ৰীমোদীয়ে 140 ভাৰতীয়ৰ আশা আকাংক্ষাক বাস্তৱায়িত কৰি উন্নয়ন আৰু আত্মনিৰ্ভৰশীলতাৰ নতুন যুগৰ সূচনা কৰিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেওঁৰ দায়বদ্ধতা সদায় প্ৰেৰণাৰ উৎস বুলি মুখ্যমন্ত্ৰীয়ে কয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাইও প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমাৰ্ঘেৰিটাই এই সন্দৰ্ভত এইদৰে কয়।
1: नमस्कार 17 सितंबर सिर्फ परमादरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी का जन्म दिवस नहीं बल्कि 25 की सेवा समर्पण और राष्ट्र निर्माण की प्रेरणादायी यात्रा का उत्सव है। प्रधानमंत्री मोदी जी ने अपने सार्वजनिक जीवन का हर क्षण जन सेवा ही देश सेवा की भावना के साथ राष्ट्र सेवा को समर्पित किया है। उनके नेतृत्व में भारत ने विकास और आत्मनिर्भरता की नई ऊंचाइयों को छुआ है। इस विशेष अवसर पर 17 सितंबर शाम 6 से 7 तक आइए हम सभी अपने घरों में और समाज में सबके साथ मिलकर आशीर्वाद का दिया जलाएं। यह करोड़ों देशवासियों के स्नेह और आशीर्वाद का प्रकाश है। आइए मोदी जी के स्वस्थ दीर्घायु और यशस्वी जीवन की मंगल कामना के लिए आशीर्वाद का दिया जलाएं। धन्यवाद।
0: দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজিৰে পৰা 17 অক্টোবৰলৈ কুইজ আবৃত্তি প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী লোৱা হ'ব। প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে আজি সন্ধিয়া মাটিৰ চাকি জ্বলাবলৈ অসমবাসীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে আহ্বান জনাইছে। ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন NDA চৰকাৰৰ কাৰ্যকালত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন সাধন হৈছে। বহু প্ৰতীক্ষিত বগীবিল দলং মুকলিৰ পাছত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা হৈছে। এই দলংখন মুকলি হোৱাৰ লগে লগে উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশৰ আৰ্থ সামাজিক ঔদ্যোগিক জনস্বাস্থ্য আৰু শৈক্ষিক ক্ষেত্ৰত লক্ষণীয় পৰিৱৰ্তন দেখা গৈছে। 2018 25 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধেমাজি জিলাৰ কাৰেং চাপৰি আৰু বগীবিলক সংযোগ কৰি নিৰ্মাণ কৰা দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল। 4.94 কিলোমিটাৰ দৈৰ্ঘৰ দুখলপীয়া ৰেল আৰু পথ দলং হিচাপে পৰিচিত বগীবিলে দেশৰ দীৰ্ঘতম দলং হিচাপে স্বীকৃতি লাভ কৰিছে। 1985 অসম চুক্তিৰ দাবী অনুসৰি 1997 তদানীন্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াই এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল। এই দলং মুকলিয়ে কি ধৰণে আৰ্থ সামাজিক ঔদ্যোগিক আৰু শৈক্ষিক ক্ষেত্ৰত প্ৰভাৱ পেলাইছে এই সন্দৰ্ভত ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ বুদ্ধিন্দ্ৰ বৰুৱাই এইদৰে কয়।
2: 2018 দিনটো আমাৰ বাবে এটা ঐতিহাসিক দিন। সেই দিনটোতে বগীবিল দলঙৰ যোগেদি উত্তৰপাৰ আৰু দক্ষিণপাৰ সংযোগ কৰা হৈছিলে। বগীবিল দলংখন হোৱাৰ আগতে আমি ডিব্ৰুগড়লৈ যাবলৈ উত্তৰপাৰৰ ব্যক্তিসকলে বহুত উৎকণ্ঠিত হৈ থাকোঁ। আগদিনাৰ পৰা আমি প্ৰস্তুতি চলাওঁ। আমি প্ৰথম ফেৰীখন পালেও গাড়ীখন আকৌ গাড়ী নিবৰ কাৰণে আকৌ আমি অপেক্ষা কৰিবলগীয়া হয় আন এখন ফেৰীলৈ, আৰু তাৰ কাৰণে আমি প্ৰায় 3-4 ঘণ্টা পৰ্যন্ত আমাৰ পলম হয়। ঘূৰি অহাটো আমাৰ একেই সমস্যা হয়। খৰালি দিনত এতিয়া ব্ৰহ্মপুত্ৰত পানীটো শুকাই যায় তেতিয়া ঘাটটোত তাৰমানে কেইবাটাও ঘাটলৈ ৰূপান্তৰ হয়। বহুত কষ্ট ভোগ কৰিবলগীয়া হয়। যিসকল ৰোগীয়া ব্যক্তি যায় কল্পনা কৰিব নোৱাৰা সমস্যা তেওঁলোকে ভুগিবলগীয়া হৈছিল। এই দলংখন হোৱাৰ পাছত সকলো অৱসান ঘটিছে আৰু এই কামখিনি 2018 চনত কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকালতে হৈছে। চৰকাৰখনৰ সেইটো এটা উল্লেখযোগ্য সফলতা বুলি আমি ক'ব পাৰোঁ। এতিয়া উত্তৰ পৰা দক্ষিণ পৰা যোগাযোগটো বহুত ওচৰ পৰা আনিলে।
0: ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশিকীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে মাচুল ৰেহাই আঁচনি, নিযুত মইনা আৰু নিযুত বাবু আঁচনিকে ধৰি বিভিন্ন আঁচনি আৰু জলপানীৰ সুবিধা লাভ কৰিবলৈ হলে শিক্ষানুষ্ঠানত কমেও 70% উপস্থিতি বাধ্যতামূলক হ'ব। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি গুৱাহাটীত অনুসূচিত জনজাতিৰ বাবে ঘোষিত মেট্ৰিকোত্তৰ জলপানী বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে। তেওঁ কয় যে যিসকল শিক্ষাৰ্থীয়ে উপস্থিতিৰ প্ৰয়োজনীয় হাৰ স্পৰ্শ কৰাত ব্যৰ্থ হ'ব তেওঁলোকৰ নাম সংশ্লিষ্ট আঁচনিৰ পৰা কৰ্তন কৰা হ'ব। এই নিয়ম মাচুল ৰেহাই, নিযুত মইনা, নিযুত বাবু আঁচনিৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে।
3: আমাৰ যিটো গাইডলাইন আছে যে মিনিমাম 70% এটেণ্ডেঞ্চ সকলো ছাত্ৰ ছাত্ৰী থাকিব লাগে আৰু যিসকল ছাত্ৰ

0: ছাত্ৰীৰ নিয়মীয়া এটেণ্ডেঞ্চ নাই, তেওঁলোকক ফ্ৰী এডমিশ্যনটো দিয়া হোৱা নাই। নিযুত মইনা নিযুত বাবু আঁচনিৰ ক্ষেত্ৰতো এইটো এটা অন্যতম কণ্ডিশ্যন যে তেওঁলোক নিয়মীয়া ছাত্ৰ ছাত্ৰী হ'ব লাগিব। কোনো ছাত্ৰ ছাত্ৰীৰ যদি বিশেষ অসুবিধা আছে, যে প্ৰাকৃতিক দুৰ্যোগ হ'ল বা ঘৰত পিতৃৰ বিয়োগ হ'ল বা তেখেতৰে কোনো দুখ হ'ল, ৰোগাক্ৰান্ত হৈ উপস্থিত থাকিব নোৱাৰিলে, তাত প্ৰিন্সিপালগৰাকীক ক্ষমতা দিয়া আছে, তেওঁ সেই বিশেষ পৰিস্থিতিত বিশেষ ছাত্ৰ বা ছাত্ৰীগৰাকীক তেওঁ ৰেহাই দিব পাৰে।
1: তেওঁ কয় যে প্ৰাকৃতিক দুৰ্যোগ, স্বাস্থ্যজনিত পৰিস্থিতি বা পৰিয়ালৰ কাৰোবাৰ বিয়োগৰ দৰে বিশেষ পৰিস্থিতিত অধ্যক্ষসকলক উপস্থিতিৰ ক্ষেত্ৰত ৰেহাই দিয়াৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। বেকলগ থকা শিক্ষাৰ্থীসকলো 50% মাচুল ৰেহাইৰ বাবে যোগ্য হৈ থাকিব বুলি তেওঁ মন্তব্য কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 25 প্ৰাৰ্থীয়ে 35 মনোনয়ন দাখিল কৰিছে। মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে পৰহিলৈৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল ছালাম অন্যতম। মনোনয়ন পত্ৰ দাখিলৰ কালি অন্তিম দিনা বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই দলীয় নেতাকৰ্মীক লগত লৈ নগাঁও জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ সৈতে মনোনয়ন দাখিল পৰ্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি শীৰ্ষ নেতৃবৰ্গই অংশগ্ৰহণ কৰে। কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল পৰ্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই নিৰ্বাচনক লৈ আশাবাদী বুলি প্ৰকাশ কৰে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও ঢিংগেটত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমৰ্থক আৰু কৰ্মকৰ্তাসকলক লৈ মনোনয়ন দাখিল কৰে। দলটোৰ সাধাৰণ সম্পাদক হাফিজ ৱাছিৰ আহমেদ, দলৰ আটাইকেইগৰাকী বিধায়ক, প্ৰাক্তন বিধায়কে আজমলক সংগ দিয়ে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামে মনোনয়ন পত্ৰ দাখিলৰ সময়ত মন্দিয়াৰ বিধায়ক শ্বেৰমান আলী আহমেদ উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজিক উদযাপনৰ বাবে 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালনৰ অংশ হিচাপে আজিৰ পৰা 3-দিনীয়া কাৰ্যসূচী লোৱা হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজিৰে পৰা এই দিৱস পালন কৰা হ'ব। আজি সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, কাইলৈ সাংস্কৃতিক অনুষ্ঠান, পৰহিলৈ গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনাৰ ব্যৱস্থা কৰা হ'ব। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই কালি জুবিন ক্ষেত্ৰত উপস্থিত হৈ জুবিন দিৱসৰ কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লয়। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা শনিবাৰে নিশা 8:02 জুবিন মনন শীৰ্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। অসম সন্তান জনপ্ৰিয় সংগীত শিল্পী জয় বৰুৱা আৰু এনিমেচন পৰিচালক সমুদ্ৰ কাজল শইকীয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ অভিলাষী অভিযানৰ সৈতে জড়িত আন্তঃৰাষ্ট্ৰীয় সংগীত প্ৰকল্পত স্থান লাভ কৰি ইতিহাস ৰচনা কৰিছে। তেওঁলোকে নাছাৰ কোচি অভিযানৰ অন্তৰ্গত কছমিক ৰেপছডি নামৰ অভিনৱ আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পত মুখ্য ভূমিকা পালন কৰিছে। কছমিক ৰেপছডি হৈছে বিজ্ঞান, সংগীত আৰু এনিমেচনৰ বিৰল সংমিশ্ৰণ। পৃথিৱীৰ ক্ৰমবৰ্ধমান পৰিৱেশ বিষয়ক সংকটৰ স্থায়ী সমাধান বিচাৰি এগৰাকী কাল্পনিক মানুহ আৰু এটা কৃত্ৰিম বুদ্ধিমত্তাই মহাকাশলৈ কৰা মহাজাগতিক যাত্ৰাৰ কাহিনীৰে এই প্ৰকল্পৰ মূল ভেটি গঢ় লৈ উঠিছে। মানৱ সত্তা আৰু প্ৰযুক্তিৰ এই যাত্ৰাক অৰ্কেষ্ট্ৰা সংগীত, হৃদয়স্পৰ্শী পপ সুৰ আৰু চিনেমেটিক এনিমেচনৰ জৰিয়তে ফুটাই তোলা হৈছে। এই প্ৰকল্পৰ সৃষ্টিশীল ধাৰণা গল্পকাৰ আৰু গীতিকাৰ জুটি ডঃ সুজান লিম আৰু ডঃ ক্ৰিষ্টিনা টিনষ্টানৰ প্ৰধান সুৰকাৰ হিচাপে আছে। ফ্ৰান্সৰ মানু মাৰ্টিন আৰু বৈজ্ঞানিক নেতৃত্বত আছে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ মহাকাশ বিজ্ঞান পৰীক্ষাগাৰৰ প্ৰধান গৱেষক জন টমছিক। এই প্ৰকল্পত জয় বৰুৱাই দুটা মূল গীত ষ্টাৰ এমং দ্য কছমিক ক্লাউডছ আৰু কনফিষ্টাৰ আয়নত কণ্ঠদান কৰিছে। সমুদ্ৰ কাজল শইকীয়া এই গীতসমূহৰ বাবে মনোমুগ্ধকৰ চিনেমেটিক এনিমেচন আৰু দৃশ্য সজ্জা প্ৰস্তুত কৰিছে। তেওঁৰ তুলাকাৰে মহাকাশৰ এই অদেখা বিস্ময়বোৰ জীৱন্ত হৈ উঠিছে। অসমে 65 সংখ্যক সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় স্কুল ফুটবল প্ৰতিযোগিতাৰ 17 বছৰ অনুৰ্ধ শাখাত জয়ৰ ধাৰা অব্যাহত ৰাখিছে। অসমক প্ৰতিনিধিত্ব কৰা চৰাইদেউৰ বামপথাৰ বেঙেনামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে কালি নতুন দিল্লীত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত হিমাচল প্ৰদেশক 2-1 পৰাস্ত কৰে। বেঙেনামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হৈ পাৰ্থ ডেকাবৰুৱাই খেলখনৰ 32 মিনিটত প্ৰথমটো গ'ল দিয়ে। প্ৰথমাৰ্ধৰ পাছত হিমাচলে দ্বিতীয়াৰ্ধত গ'ল পৰিশোধ কৰে যদিও 45 মিনিটত পল বৰুৱাই বেঙেনামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হৈ বিজয়সূচক গ'লটো দিয়ে। বেঙেনামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাইলৈ নিজৰ তৃতীয়খন খেলত হাৰিয়ানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উত্তৰ পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ ল'ৰা ছোৱালীৰ দলে ফাইনেলত প্ৰৱেশ

0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আজিৰে পৰা অহা 17 অক্টোবৰলৈ সেৱা সমৰ্পণ মাহ হিচাপে উদযাপন কৰাৰ লগতে আজি ঘৰে ঘৰে মাটিৰ চাকি জ্বলাবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণৰ প্ৰতি আহ্বান জনোৱাৰ বাতৰি আমাৰ অসম দৈনিক জনমভূমিকে ধৰি প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ শাস্তি হিচাপে ভাৰতক 100% শুল্ক আৰোপ কৰাৰ বাবে আমেৰিকাই হুংকাৰ দিয়াৰ এটা বাতৰিক নিয়মীয়া বাৰ্তা কাকতখনে মুখ্য বাতৰিৰ স্থান দিছে। ৰাজ্যত সংস্থাপনহীনতাৰ ভয়াৱহ ৰূপ, 5 বছৰত 8 শতাধিক নিবনুৱাৰ আত্মহনন, এই শিৰোনামেৰে ৰাজ্যৰ নিবনুৱা সমস্যা সম্পৰ্কীয় এটা বাতৰি দৈনিক অসম কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কানাড়া ছবিৰ কিংবদন্তী অভিনেতা অনন্ত নাগলৈ দাদা চাহেব ফাল্কে বঁটা আগবঢ়োৱাৰ বাতৰি অসমীয়া প্ৰতিদিন আৰু দৈনিক অগ্ৰদূৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে বিজেপি, কংগ্ৰেছ, AIUDF আৰু TMCৰ প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰাৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। জনপ্ৰিয় সংগীত শিল্পী জয় বৰুৱাই নাছাৰ অভিলাষী অভিযানৰ সৈতে জড়িত আন্তঃৰাষ্ট্ৰীয় সংগীত প্ৰকল্পত স্থান লাভ কৰি ইতিহাস ৰচনা কৰাৰ এটা বিশেষ বাতৰি দি আছাম ট্ৰিবিউন কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ নিৰূপমা বৰঠাকুৰ। ভাৰত আৰু আফগানিস্তানৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ভাৰতে প্ৰথম দুখন খেলত জয়লাভ কৰি ইতিমধ্যে শৃংখলাত 2-0 ফলাফলেৰে অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। ভাৰতে প্ৰথমখন খেলত অভিষেক শৰ্মাৰ সুন্দৰ প্ৰদৰ্শনৰ বলত জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত সঞ্জু ছেমছনে 22টা বলত 57 ৰান কৰি ভাৰতীয় দলৰ সহজ জয় নিশ্চিত কৰি তোলে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়, অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে মজলী বৰষুণ অহাৰ সম্ভাৱনা আছে বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ কাৰ্যসূচী। নিযুত মইনা আৰু নিযুত বাবুসহ বিভিন্ন আঁচনিৰ সুবিধা লাভৰ বাবে শিক্ষানুষ্ঠানত 70% উপস্থিতি বাধ্যতামূলক বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 25 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল, আজি মনোনয়ন পত্ৰ পৰীক্ষা। ৰাজ্যজুৰি আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন আৰু 65 সংখ্যক সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় স্কুল ফুটবল প্ৰতিযোগিতাৰ 17 বছৰ অনুৰ্ধ শাখাত অসমৰ জয়ৰ ধাৰা অব্যাহত।
2: জিলাৰ এৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। আৰম্ভ কৰিবলৈ লৈছো ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমে শুনক গানে কি আনে ছবিৰ পৰা মধুস্মিতা বৰঠাকুৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা জুবিন গাৰ্গ।

শ্ৰোতাসকলে শুনি আছে ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী সুনিধি চৌহান, গীতৰ ৰচনা বিশাল দাদলানী, ছবি আই চি ইউ।

সেয়া আছিল আই চি ইউ ছবিখনৰ পৰা এটি গীত। অনুষ্ঠানত এইবাৰৰ শিল্পী উদিত নারায়ণ আৰু শ্রেয়া ঘোষাল, গীতৰ ছবি ক্রিস, গীতৰ গীতিকাৰ জাভেদ আখতাৰ আৰু আলকা ইয়াগনিক, সংগীত ৰাজেশ ৰোশন।

অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ জেন্ছ ছবিখনৰ পৰা এটি গীত, গীতৰ শিল্পী কবিতা কৃষ্ণমূৰ্তি, সংগীত এ আৰ ৰহমান, গীতৰ কথা জাভেদ আখতাৰ।

0: জিন্স ছবিৰ পৰা কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ গীতটিৰেই আজিৰ ৰূপালী ঢৌ অনুষ্ঠানটিৰ অন্ত পৰিল।
1: অগ্নিযুগৰ গান,
2: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত,
3: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। এতিয়া সময় 9:45:17 গৈছে আৰু ইয়াৰ লগে লগেই অন্ত পৰিল আমাৰ প্ৰাগজ্যোতিষপুৰ শাখাৰ প্ৰথম অধিৱেশনৰ। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়া বিদায় লৈছো, নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR এপযোগেও শুনিব পাৰিব। প্ৰিয় শ্ৰোতা, আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জেনিফাৰ মাৰ্গাৰেট এণ্টনি, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ বৰ্মন, দৰ্শন কাশ্যপ, বিজয় কুমাৰ বাৰ্মা আৰু আনোৱাৰ আলী। ট্ৰান্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন, বিপুল কলিতা, মিতুল গগৈ আৰু মৃগাংক কৃষ্ণত্ৰেয়। আৰু ষ্টুডিঅ'ত মাইক্ৰফোনৰ সন্মুখত মই দেৱাশীষ ৰাজকুমাৰ। এতিয়া আগবঢ়াইছো গীতৰ অনুষ্ঠান গীতিমালিকাৰ গীত। অনুষ্ঠানত প্ৰথমেই শুনক কেশৱ মহন্তৰ কথাৰে চাৰুগুহাইৰ কণ্ঠৰ এটি গীত।

শ্রোতাসকলে শুনি আছে গীতি মালিকার গীত অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ ঋদীপ দত্তৰ কণ্ঠৰ এটি গীত, গীতৰ ৰচনা মুনীন দত্ত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। শ্ৰোতাসকলে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ শাখাযোগে শুনি আছে গীতিমালিকাৰ গীত অনুষ্ঠান। অনুষ্ঠানৰ শেষত আগবঢ়াইছো নীলিমা খাতুনৰ কণ্ঠৰ এটি গীত, গীতৰ গীতিকাৰ পৰাগ কুমাৰ ভট্টাচাৰ্য।

0: নীলিমা খাতুনৰ গীতটিৰেই আজিৰ গীতিমালিকাৰ গীত অনুষ্ঠানটিৰ অন্ত পৰিল।
1: আলাপ অনুৰাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ

0: বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
0: অগ্নিযুগৰ গান।
3: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15ৰ পৰা 8:25লৈ সুধা কণ্ঠৰ গীত।
4: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

নমস্কাৰ। সমূহ শ্ৰোতাকে প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লোৱা হৈছে যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত

আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ শাখাযোগে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅত উপস্থিত আছো মই কস্তুৰীমা দাস আৰু মোৰ সৈতে আছে দৰ্শনা শৰ্মা।

0: প্ৰিয় শ্ৰোতা, এইখিনিতে জনাবলৈ লোৱা হৈছে আজি আৰু কাইলৈ যুৱবাণীযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ কিছু আগতীয়া ৰেঙনি। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান, প্ৰচাৰৰ সময় 5:55। ছানী বৰ্মনৰ কণ্ঠত আধুনিক গীত শুনিবলৈ পাব 6:10। 6:30 আগবঢ়োৱা হ'ব অনুৰাগ কল্যাণ বৰগোহাঁইৰ কণ্ঠত লোকগীত। 7:20 আগবঢ়োৱা হ'ব জুবিন গাৰ্গ বিশেষ হেল্লো যুৱবাণী অনুষ্ঠানটি, তোৰ সুৰৰ আচল ধৰি। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব দীপশিখা ডেকা, পাহিস্মিতা মহন্ত, বহ্নিমান আয়ান। অনুষ্ঠানটিৰ আগ ধৰিব ভাস্কৰ শইকীয়াই আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰশ্ৰোতা, এই অনুষ্ঠানৰ সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী। এতিয়া দৰ্শনা শৰ্মাৰ পৰা জানোচোন আহক কাইলৈৰ যুৱবাণী অনুষ্ঠানসূচীৰ কিছু আগতীয়া ৰেঙনি।
1: প্ৰিয় শ্ৰোতা, কাইলৈও আজিৰ এই একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। 5:15 আগবঢ়োৱা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। শিক্ষণ প্ৰশিক্ষণ সংস্থান শুনিবলৈ পাব 5:55। শ্ৰোতাসকলে জিকিৰ শুনিবলৈ পাব 6:10। 6:30 আগবঢ়োৱা হ'ব শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটি। 7:20 শ্ৰোতাসকলে শুনিবলৈ পাব ন প্ৰতিভা। প্ৰিয় শ্ৰোতা, এনেদৰে সামৰা হ'ব কাইলৈৰ যুৱবাণী।

শ্ৰোতাসকলক পুনৰ জনাবলৈ লোৱা হৈছে, আজি সন্ধিয়া 7:20 আগবঢ়োৱা হ'ব হেল্ল' যুৱবাণী অনুষ্ঠানটি জুবিন গাৰ্গ বিশেষ তোৰ সুৰৰ আচল ধৰি। অনুষ্ঠানটিত অতিথি হিচাপে উপস্থিত থাকিব কণ্ঠশিল্পী দীপশিখা ডেকা, পাহিস্মিতা মহন্ত আৰু বহ্নিমান আয়ান। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ শইকীয়া আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। শুনিবলৈ নাপাহৰিব 7:20। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে অসমৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গৰ কেইটিমান সুৰীয়া গীতেৰে। প্ৰথমে শুনাবলৈ লোৱা হৈছে ৰত্নাকৰ ছবিখনৰ পৰা তেখেতৰ কণ্ঠত এই গীতটি।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জনত শ্ৰোতাসকলে জুবিন গাৰ্গৰ কেইটিমান গীত শুনি আছে। প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছোঁ ৰত্নাকৰ চিনেমাখনৰ পৰা জুবিন গাৰ্গ আৰু গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছোঁ ৰাঘৱ চিনেমাখনৰ পৰাই জুবিন গাৰ্গৰ কণ্ঠৰ আন এটি সুমধুৰ গীত।

শ্ৰোতাসকলে মনোৰঞ্জন শুনি আছে আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ শাখাত। প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লোৱা হৈছে ৰাঘৱ ছবিখনৰ পৰাই জুবিন গাৰ্গৰ কণ্ঠত অন্য এটি গীত, কথা ৰাহুল গৌতম শৰ্মাৰ।

শ্ৰোতাসকলে জুবিন গাৰ্গ বিশেষ মনোৰঞ্জন শুনি আছে। প্ৰিয় শ্ৰোতা, এবাৰ শুনাবলৈ লোৱা হৈছে জুবিন গাৰ্গ আৰু পৰিণীতা বৰঠাকুৰৰ কণ্ঠত এই গীতটি।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছোঁ শশাংক সমীৰৰ কথাৰে জুবিন গাৰ্গৰ কণ্ঠৰ আন এটি সুমধুৰ গীত।

শ্ৰোতাসকলক মনোৰঞ্জনৰ শেষত শুনাবলৈ লোৱা হৈছে জুবিন গাৰ্গ আৰু পৰিণীতা বৰঠাকুৰৰ কণ্ঠত এই গীতটি।

0: ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান।
1: অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত খালী হোৱা 200টা ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী বায়লজি বিষয় লৈ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট এনিমেল হাজবেণ্ডাৰী .assam.gov.in। আবেদনৰ শেষ তাৰিখ 23 ছেপ্টেম্বৰ। কৰ্মচাৰী চয়ন আয়োগে 2,536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ পদৰ নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ।

0: প্ৰতিষ্ঠানত খালি হোৱা 1100টা ৱেল্থ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে।
1: বেংক অৱ বৰোদা নামৰ প্ৰতিষ্ঠানত খালি হোৱা 1100টা ৱেল্থ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেল্থ এক্সিকিউটিভ পদৰ সংখ্যা 1000টা। প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচেছ ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট এনালিষ্ট পদৰ সংখ্যা 100টা। প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰিও চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বেতন তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। বেতন তথ্য আৰু আবেদনৰ বাবে ৱেবছাইটটি পুনৰবাৰ জনাইছো, bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগে কম্বাইণ্ড জিঅ' ছাইণ্টিষ্ট এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে জিঅ'লজিষ্ট, জিঅ'ফিজিষ্ট, কেমিষ্ট আদি কেইবাটাও বৰ্গৰ মুঠ 127টা পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 22 ছেপ্টেম্বৰ। পুনৰবাৰ বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইটটি জনাইছো, upsc.gov.in। আবেদনৰ শেষ তাৰিখ 22 ছেপ্টেম্বৰ। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: ইমান পৰে শ্ৰোতাসকলে অনুৰাগ কল্যাণ বৰগোহাঁইৰ কণ্ঠত লোকগীত শুনিলে।
1: আলাপ অনুৰাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM-ৰ 100.8 MHz।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাক চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: অগ্নিযুগৰ গান।
5: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
6: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
5: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
6: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM 100.8 MHz।

আজি সন্ধিয়া 7:20 মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ জনসেৱাৰ 25 বছৰ পূৰ্ণ হোৱা পৰিপ্ৰেক্ষিতত আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ এক বিশেষ অনুষ্ঠান দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। খন্তেক সময়ৰ পাছতে শুনিবলৈ পাব সন্ধিয়াৰ আঞ্চলিক বাতৰি।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল অসমৰ যুৱশক্তিৰ অন্তৰত অপাৰ সাহস সামৰ্থ আৰু অসীম সম্ভাৱনা লুকাই আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 25 বছৰীয়া ৰাজনৈতিক কাৰ্যকালৰ পূৰ্তি উপলক্ষে সেৱা সমৰ্পণ মাহৰ আয়োজন ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ কাছাৰত নিচামুক্ত ভাৰত সংকল্প অনুষ্ঠানত অংশগ্ৰহণ নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষা আৰু অসম আৰক্ষীৰ সীমান্ত শাখাৰ অভিযানত 27 জন বাংলাদেশী নাগৰিক আটক নমস্কাৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ লগত আছে জুলি শৰ্মা বৰুৱা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অধীনত আজি হিতাধিকাৰীসকলৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰা হয় গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অভিযানৰ অধীনত মুঠ 82,219গৰাকী যুৱ উদ্যোগীৰ মাজত 278 কোটিৰো অধিক টকাৰ সাহায্য বিতৰণ কৰে ডঃ শৰ্মাই যুৱ শক্তিক আত্মনিৰ্ভৰ অসমৰ আটাইতকৈ বৃহৎ শক্তি বুলি উল্লেখ কৰি তেওঁলোকক নিজৰ লগতে আনকো সংস্থাপিত কৰাৰ বাবে উৎসাহিত কৰে মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ যুৱ শক্তিৰ অন্তৰত অপাৰ সাহস সামৰ্থ আৰু অসীম সম্ভাৱনা লুকাই আছে চৰকাৰে প্ৰদান কৰা অনুদানেৰে যুৱক যুৱতীসকলে নিজকে সফল উদ্যোগী হিচাপে প্ৰতিষ্ঠা কৰি সফলতাৰ কাহিনী সমাজত বিলাই দিবলৈ আহ্বান
1: জনায় আপোনালোকে যি ভাল কাম কৰিব এইখিনি আপোনালোকে সামাজিক মাধ্যমত দিব যাতে মানুহে বুজি পায় যে আমাৰ যুৱক যুৱতীসকলৰ বুকুত অসীম সাহস আৰু শক্তি লুকাই আছে সুবিধা পালে আমাৰ যুৱক যুৱতীসকলে বহুত ভাল কাম কৰিব পাৰে
0: যুৱচামৰ প্ৰতিটো সফলতাই অসমত ইতিবাচক পৰিৱৰ্তনৰ নতুন অধ্যায়ৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ৰাজ্যত ঔদ্যোগিক পৰিৱেশ নিৰ্মাণৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে যুৱ উদ্যমীসকলক অসমত স্থাপন হোৱা বৃহৎ উদ্যোগসমূহৰ বাবে

0: প্ৰয়োজনীয় কেঁচামাল উৎপাদনত গুৰুত্ব আৰোপ কৰিবলৈ আহান জনায়। কামৰূপ জিলাৰ বকো ছয়গাঁও সমষ্টিত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান আঁচনিৰ অধীনত আজি 687গৰাকী হিতাধিকাৰীক চেক বিতৰণ কৰা হয়। বকোৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আয়োজিত সভাত বকো ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাজু মেছ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শিৱসাগৰ সমষ্টিৰ 2215গৰাকী হিতাধিকাৰীৰ মাজতো আজি চেক বিতৰণ কৰা হয়। জিলা আয়ুক্ত মৃদুল যাদৱৰ উপস্থিতিত শিৱসাগৰ বিশ্ববিদ্যালয়ত আয়োজিত অনুষ্ঠানত 1830গৰাকী হিতাধিকাৰীক 25,000 টকাকৈ প্ৰাথমিক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। তদুপৰি প্ৰথম পৰ্যায়ত নিৰ্বাচিত 385গৰাকী হিতাধিকাৰীক 1,00,000 টকাকৈ অনুদান প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ অধীনত কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত 487গৰাকী হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰা হয়। ইপিনে 3,186গৰাকী যুৱ উদ্যোগীক এই আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 25,000 টকাকৈ বিতৰণ কৰা হয়। বজালি সমষ্টিৰ নিৰ্বাচিত হিতাধিকাৰীসকলক পাঠশালাৰ হৰিমন্দিৰত আয়োজিত এটা অনুষ্ঠানত আৰ্থিক সাহায্য বিতৰণ কৰা হয়। অনুষ্ঠানত বজালিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ে যুৱক যুৱতীসকলক উদ্যোগ, কৃষি, পশুপালন আৰু মীন পালনৰ জৰিয়তে আত্মনিৰ্ভৰশীল হবলৈ আহান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 76 সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিভিন্নজনে নেতাগৰাকীক শুভেচ্ছা জনাইছে। শ্ৰীমোদীৰ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ মুঠ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে দেশৰ প্ৰান্তে প্ৰান্তে সেৱা সংকল্প অভিযানৰ অধীনত ভালেসংখ্যক কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে আজি গুজৰাটত তেওঁৰ জন্মচহৰ ৱাডনগৰ আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ সংসদীয় সমষ্টি বাৰাণসীত 1,000 লোকে অংশগ্ৰহণ কৰা দুটা মটৰ চাইকেল সমদলৰ আয়োজন কৰা হৈছে। এই সমদলে 10খন ৰাজ্যৰ 40,000 কিলোমিটাৰ পথ অতিক্ৰম কৰিব। এই সমদলৰ আৰম্ভণিৰ কাৰ্যসূচীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলকে ধৰি ভালেসংখ্যক নেতাই অংশগ্ৰহণ কৰে। দিল্লী চৰকাৰে সেৱা সমৰ্পণ মাহৰ শুভাৰম্ভণি উপলক্ষে আজি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজিৰে পৰা অহা 17 অক্টোবৰলৈ কুইজ, আবৃত্তি প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নেতাগৰাকীক শুভেচ্ছা জনাই ৰাজ্যবাসীক এগচিকৈ বন্তি জ্বলাবলৈ আহান জনাইছে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সেৱা সমৰ্পণ মাহৰ অংশস্বৰূপে তামোলপুৰ, শিৱসাগৰ, বৰপেটা, যোৰহাট আৰু পশ্চিম কাৰ্বি আংলং জিলাতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে সন্ধিয়া প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা, অৰুণোদয়, আত্মসহায়ক গোট, ৰেচন কাৰ্ডকে ধৰি বিভিন্ন চৰকাৰী জনকল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলৰ লগতে চৰকাৰী কাৰ্যালয় আৰু চৰকাৰী বাসগৃহত এগচিকৈ বন্তি প্ৰজ্বলন কৰা হৈছে। এই বন্তি জনকল্যাণমূলক আঁচনিসমূহে ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ কঢ়িয়াই অনা সন্মান, নিৰাপত্তা আৰু আশাৰ প্ৰতীক বুলি অভিহিত কৰা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
1: দুদিনীয়া ভ্ৰমণসূচীৰে বৰাকলৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি কাছাৰ জিলাৰ পাইলাপুলৰ নেহৰু মহাবিদ্যালয়ত নিচামুক্ত ভাৰত সংকল্প অনুষ্ঠানত অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টি তথা যুৱক যুৱতীসকলক মাদক দ্ৰব্যৰ পৰা মুক্ত হৈ থকাৰ বাবে বাৰ্তা দিয়ে। কাছাৰ জিলাৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে প্ৰকাশ কৰি ৰাজ্যপালগৰাকীয়ে সমাজত সুস্থ পৰিৱেশ বজাই ৰখাটো সকলোৰে কৰ্তব্য বুলি উল্লেখ কৰে। তেওঁ কয় যে মাদক দ্ৰব্য মুক্ত সমাজ গঢ়াৰ বাবে শিক্ষাৰ প্ৰসাৰ অতি প্ৰয়োজন। তদুপৰি এই ক্ষেত্ৰত নিয়মীয়াকৈ সজাগতা অভিযান ৰূপায়ণ কৰা সন্দৰ্ভত তেওঁ গুৰুত্ব আৰোপ কৰে।
2: देश के आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी ने पूरे देश को नशा से मुक्ति का संकल्प दिलाया है। हम सब मिलकर के नशा मुक्त भारत बनाने की दिशा में अपने अपने दौरे के माध्यम से जागरूक कर रहे हैं और जिस प्रकार से अनेक क्षेत्रों में हमने सफलता प्राप्त करी है, हम नशा मुक्त के भारत के भी सपने को साकार करेंगे और एक स्वस्थ समाज का निर्माण करके विकसित भारत के निर्माण में पूरा युवा पूरा समाज लगे, इस दिशा में हमारा आज अभियान।
1: জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁ সৃষ্টিৰ আজি উদযাপনৰ বাবে 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালনৰ অংশ হিচাপে আজিৰে পৰা 3 দিনীয়া কাৰ্যসূচী আৰম্ভ হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজিৰে পৰা এই দিৱস পালন কৰা হৈছে। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আজি জুবিন ক্ষেত্ৰত আয়োজিত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে। জুবিন দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে কাইলৈ সাংস্কৃতিক অনুষ্ঠান, পৰহিলৈ গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনাৰ ব্যৱস্থা কৰা হৈছে। ইপিনে অহা 19 ছেপ্টেম্বৰত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। সেইদিনা বিজেপিৰ কাৰ্যকৰ্তাসকলে ৰক্তদান কৰি প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিব। দলৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে এই বিষয়ে সদৰি কৰি কয় যে ৰাজ্যৰ 39খন বিজেপি সাংগঠনিক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্যিক যুৱ মৰ্চাই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি তেওঁ উল্লেখ কৰে। মুখপাত্ৰগৰাকীয়ে জনোৱা মতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ বাকৰিত আয়োজিত শিবিৰত ৰক্তদান কৰিব। অসমবাসীৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ অহা 19 ছেপ্টেম্বৰত এবছৰ পূৰ্ণ হ'ব। বিগত বছৰটোত অসমবাসীয়ে প্ৰতি মুহূৰ্তে শিল্পীগৰাকীক নতুন ৰূপত উপলব্ধি কৰিছে। সেই উপলব্ধিৰে শিল্পীগৰাকীৰ সৃষ্টি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হ'ব। শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই এয়া আমাৰ বিশেষ প্ৰতিবেদন।
0: জুবিন গাৰ্গক ভিন্ন সময়ত মুগ্ধ শ্ৰোতা জনতাই ভালেমান অভিধাৰে অভিহিত কৰিছে। সূৰ্যকণ্ঠ, হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী আদি বিভিন্ন বিশেষণেৰে শিল্পীগৰাকীক বিভূষিত কৰা হৈছে। কিন্তু বহু বছৰ পূৰ্বেই জুবিন গাৰ্গক হাৰ্টথ্ৰব বুলি অভিহিত কৰিছিল এগৰাকী লেখক, সাংবাদিক, সাংস্কৃতিক কৰ্মী বিদ্যুৎ কুমাৰ ভূঞাই। জুবিন গাৰ্গ জীৱিত কালতে শ্ৰোতাৰ হৃদস্পন্দন হৈ পৰিছিল। শিল্পীগৰাকীক এই উপাধি যেন যথাৰ্থতে দিয়া হৈছিল। আহকচোন এই বিষয়ে শুনো লেখক, সাংবাদিক, সাংস্কৃতিক কৰ্মী বিদ্যুৎ কুমাৰ ভূঞাৰ নিজ মুখেৰে।
3: জুবিন গাৰ্গক মই লগ পোৱাৰ আগতেই মই প্ৰথমে মোৰ টেবুলত আৱিষ্কাৰ কৰিছিলো জুবিনৰ প্ৰথম এলবামটো অনামিকা। এটা নতুন মাত আছিলে, কাৰণ খুব পপ চং, ৰক চং এইবিলাকৰ ষ্টাইল আনিছিলে, যিটো আগতে কেতিয়াবা আমি জেপিদা বা জয়ন্ত হাজৰিকাৰ গীতত আমি অকণমান ফ্লেভাৰ এটা পাইছিলো। কিন্তু ইমান পোনপটীয়াকে তাৰ এটা সন্ধালনিকৈ বোৱাই দিয়া কামটো জুবিন গাৰ্গে কৰিলে। থ্ৰব মানে হল হৃদ স্পন্দন আমাৰ। সেই সময়তে মোৰ মনলৈ আহিছে, চকুমুদি ভাবিছো, জুবিন দেখোন অলৰেডি হাৰ্ট থ্ৰব। গতিকে মই সেই সপোনটো লৈ পেলাই মই মোৰ অকমান কুৱেশ্যন মাৰ্কো আছিলে সেই সময়ত, হাৰ্ট থ্ৰব বুলি মই জুবিনক কব পাৰো নে নোৱাৰো। তাৰপিছত বহু ধৰণৰ চিন্তা ভাৱনা কৰি মই যিখন কাগজত সেই সময়ত কাম কৰি আছিলো তাৰ এডিটৰৰ লগতো কথা বতৰা পাতি পেলাই আহি মই ঠিক কৰিলো যে হাৰ্ট থ্ৰবটো মই ব্যৱহাৰ কৰিব লাগে। কিন্তু হাৰ্ট থ্ৰবটো যে হয় সেইটো কথা মানুহৰ প্ৰতিখন হৃদয়ে প্ৰমাণ দি দিলে।

0: নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হৈছে। এই নিৰ্বাচনৰ বাবে 25 গৰাকী প্ৰাৰ্থীয়ে 35খন মনোনয়ন দাখিল কৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে পৰহিলৈৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ দেৱাশিষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ডি এফৰ বদৰুদ্দিন আজমল আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল ছালাম অন্যতম। মনোনয়ন পত্ৰ দাখিলৰ কালি অন্তিম দিনা বিজেপিৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাই দলীয় নেতা কৰ্মীক লগত লৈ নগাঁও জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। বিজেপি প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ সৈতে মনোনয়ন পত্ৰ দাখিল পৰ্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীয়ুষ হাজৰিকাকে ধৰি শীৰ্ষ নেতৃবৰ্গই অংশগ্ৰহণ কৰে। মনোনয়ন দাখিলৰ পাছত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে আজি অঞ্চলটোৰ বিভিন্ন ঠাইত অনানুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰচাৰ চলায়। কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল পৰ্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে। এ আই ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও ঢিংগেটত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমৰ্থক তথা কৰ্মকৰ্তাসকলক লৈ মনোনয়ন দাখিল কৰে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
1: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়া দেৱজ্যোতি হাজৰিকাৰ জেৰা আজিও অসম্পূৰ্ণ হৈ ৰয়। কালি অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই জেৰা সম্পূৰ্ণ কৰাৰ পাছত আজি আন তিনিজন অভিযুক্তৰ অধিবক্তাই হাজৰিকাক জেৰা কৰে, কিন্তু জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাত আদালতে দেৱজ্যোতি হাজৰিকাক কাইলৈ পুৱা 10:30 বজাত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ইতিমধ্যে প্ৰৱাসী অসমীয়া

0: এই গীতবোৰ শুনাৰ পাছত কাৰ কেনেকুৱা অনুভৱ হয় নাজানো, মোৰ ব্যক্তিগতভাৱে এনেকুৱা অনুভৱ হয় জুবিন গাৰ্গ নিজে এটা শুভংকৰ গীত, নিজে এটা খুব ধুনীয়া সংগীত এটা, হয়নে? মোৰ মনলৈ অহা প্ৰশ্ন এটা মই সকলোৰ পৰা জানিব বিচাৰিম প্ৰশ্নটোৰ উত্তৰ। মই প্ৰথম বহনীমানৰ পৰা আৰম্ভ কৰোঁ এবাৰ। সংগীতৰ গণ্ডিটোক জুবিন গাৰ্গক বন্দী কৰি যদি আমি সুধিবলৈ যাওঁ, তেতিয়াহ'লে জুবিন গাৰ্গক আমি তিনিটামান ভাগত ভাগ কৰিব পাৰোঁ। এক, সুৰকাৰ হিচাপে জুবিন গাৰ্গ, গায়কী ক্ষেত্ৰত জুবিন গাৰ্গ, গানৰ ক্ষেত্ৰত জুবিন গাৰ্গ, আৰু গীতিকাৰ হিচাপে জুবিন গাৰ্গ। এই তিনিটা ভাগত যদি আমি ভাগ কৰোঁ, ইয়াৰ কোনটো ভাগ তোমাৰ বেছিকৈ ভাল লাগে আৰু কিয় ভাল লাগে?
1: এইটো এটি বহুত কঠিন প্ৰশ্ন বিশেষকৈ, কাৰণ সেইটো সকলোৱে সেই বস্তুটোত সন্মতি দিব। কাৰণ তেওঁৰ, যদি আমি প্ৰথমত আমি কৈছোঁ তেওঁৰ লিখনিৰ ওপৰত, তেওঁ লিখনি যিখিনি তেওঁ প্ৰায় ক্লাছ এইটৰ পঢ়ি থকাৰ অৱস্থাৰ পৰা ধৰক যিখিনি লিখি আহিছে সেইখিনি, সেই সময়ৰ কাৰণেও এইটো বহুত বেছি মেচিয়ৰ্ড আছিলে। সাধাৰণ 13-14 বছৰীয়া ল'ৰা বা শিশুৱে সেই তেনেকুৱা কনচেপ্টত গীত নিলিখে, বা তেওঁ ভৱিষ্যতে পাছত গৈ পেলাই যেতিয়া দা জুবিন গাৰ্গ হ'ল, সেই সময়ছোৱাত তেওঁ যিখিনি লিখনি লিখিছে সেইখিনি বহুতেই বেলেগ। যদি আমি কেতিয়াবা শুনিছোঁ, এতিয়া এন্ধাৰে যদি শুনিছোঁ, এতিয়াও সাৰে আছোঁ ময়ো শুনিছোঁ, এতিয়া তেওঁৰ গোটেইখিনি বস্তুৰে, তেওঁৰ যিখিনি লিখনিখিনি বহুত বেছি মোৰ ধাৰণাত, মোৰ দৃষ্টিত পয়েটিকতকৈ অকণমান বহুত বেলেগ আছিলে। তেওঁ বহুত মেটাফৰিকেলি বস্তুবোৰ কোৱাৰ তেওঁ চেষ্টা কৰিছিলে। তেওঁ আৰু সেইটো কাৰণে চাগে আমি বেছিকৈ বুজি পাওঁ, কাৰণ কিছুমান অবুজন হৈ পেলাই কিছুমান বস্তু যেতিয়া কোৱা যায় সুৰত, সেইখিনি যেতিয়া বুজি পোৱা যায় তেতিয়া তাৰ মিনিংটো বৰ ধুনীয়াকৈ ওলায়। তেওঁৰ, মই চাগে ভাবোঁ তেওঁ এজ গীতিকাৰ হিচাপে তেওঁৰ যিখিনি সৃষ্টি সেইখিনি বহুত বেলেগ, বহুত ব্যতিক্ৰম, যিখিনি চাগে আমি আৰু সাধনা কৰিব লাগে। তেওঁ যদি আমি, যদি কোনোবাই যদি তেওঁৰ গীতৰ লিৰিক্স হিচাপে যদি এখন কিতাপ এখন যদি লিখে, তাত চাগে আমি বহুত কিছুমান বস্তু আমি পঢ়ি পেলাই বুজি পাম। গল্প হিচাপে বা কবিতাৰ কিতাপ হিচাপে আমি যদি পঢ়োঁ, আমি বহুত নতুন বস্তু শিকিব পাম। সুৰকাৰ হিচাপে, বা মই সুৰকাৰটোক অকণমান উজু কৰি পেলাই টোটেলি গোটেই সেই সংগীত পৰিচালনাৰলৈকে মই যদি যাওঁ, তেওঁৰ সৃষ্টিখিনি বহুত বেলেগ আছিলে। তেওঁৰ যোনটো আমি সহজ ভাষাত, ইংৰাজীত আমি জনৰা বুলি কওঁ, সেই জনৰাটো এতিয়া ধৰক 1992 তেওঁ অনামিকা লৈ পেলাই যেতিয়া আহিলে, গোটেইটো এতিয়া আমি ভাবোঁ বৰ, এতিয়া সহজ ভাষাত ক'বলৈ বৰ ৰক ৰক চাউণ্ড কৰে, কিন্তু সেইটো তাহানি দিনৰে এটা অল্টাৰনেট প্ৰগ্ৰেছিভ ৰক মিউজিক যোনটো কোৱা যায়। সেই সময়ত তেওঁ যিহেতু বিশেষকৈ বহুত ইংলিছ মিউজিক বেণ্ডজক শুনিছিলে, তেওঁৰ পৰা বহুত, এতিয়া অনুপ্ৰেৰণা আৰু কপি কৰাৰ মাজত যদি কোনোবাই ধুনীয়াকৈ ডিফাৰেঞ্চ দেখাইছে, সেইজন হৈছে দা জুবিন গাৰ্গ। এতিয়া জেজ আৰু ব্লুজ আমাৰ অসমীয়া থলুৱা ষ্টাইলত আমাৰ কেতিয়াও বনিব নোৱাৰে, কিন্তু তেওঁ ব্লুজ পেটাৰ্ণত পামনে মই ঘূৰা নিচিনা এটা তত্ত্ববোধৰ গীত।
0: আমি যদি কথাটো অকণ সহজকৈ কওঁ, তেতিয়াহ'লে এনেকুৱা হ'ব, তেওঁ পাশ্চাত্যৰ কোনোবা এটা সুৰ অসমলৈ আনিলে আৰু অসমৰ পাটৰ চাদৰ মেখেলা পিন্ধাই অসমীয়া কোনোবা গাভৰু এজনী কৰি তেওঁ গানটো বিলাই দিলে, এনেকৈও ক'ব পাৰি কথাটো
1: সহজভাৱে। আৰু তেওঁৰ যিমানখিনি সৃষ্টি তেওঁ মিউজিকেলি তেওঁ কৰিছে, এতিয়া ধৰক মোৰ ব্যক্তিগত কেইটামান গীত আছে, তেওঁ যদি মই মোৰ পাৰ্চনেল ফালৰ পৰা কওঁ, কেইটামান গীত আছে যোনখিনি যদি আমি শুনো, মিউজিকখিনি যদি আমি কাণ পাতি শুনো, মানে মিউজিকটো বহুত মানে অদ্ভুত আৰু বৰ ধুনীয়া সজাইছে। তাৰে মাজত এটা পামনে মই ঘূৰাই এটি গীত হয়, আৰু তেওঁৰ যিখিনি 90s গীত, মানে 90s যিমানখিনি গীত, সেই গীতখিনি আমি যদি এতিয়া চাওঁ অনুভৱ কৰিম চাগে, যদি আমি ভালকৈ মানে একদম চকু মুজি পেলাই ধুনীয়াকৈ এটা মানে পৰিৱেশত যদি শুনো, আমি পাওঁ কি সেই সময়ৰ কাৰণেতো বহুত নতুন আছিলে। কাৰণ সেইবোৰ গীত আজি যদি আমি নতুনকৈ আকৌ এৰেঞ্জমেণ্ট কৰি বনাওঁ, সেই ধুনীয়া হ'ব পাৰে, আধুনিক হ'ব পাৰে, সেই ভাইবটো হ'ব নোৱাৰে, সেই মানে সেই যিটো ভিতৰৰ পৰা যোনটো এটা আহ ফিল এটা আহে সেইটো হ'ব নোৱাৰে।
0: বহুত আচলতে জুবিন গাৰ্গৰ গীতি সাহিত্যৰ কথাই যিহেতু ক'লা, সেইকাৰণে ক'ব বিচাৰিছোঁ, জুবিন গাৰ্গৰ গীতি সাহিত্য যেতিয়া আমি খুব গভীৰভাৱে অধ্যয়ন কৰোঁ, তেতিয়া তেওঁৰ সেই অধ্যয়নশীলতাটো ক'ৰবাত পোহৰলৈ আহে। এনেকুৱা কিছুমান শব্দ, অৱগুণ্ঠন মানে উৰণি, আমি যেতিয়া জুবিন গাৰ্গৰ সেই গীতটো গাইছিলোঁ তেতিয়া আমি গম পালোঁ অৱগুণ্ঠন মানে উৰণি, তেওঁ কিমান গুৰিলৈকে অধ্যয়ন কৰিছে। এনেকুৱা কিছুমান শব্দ জুবিন গাৰ্গৰ গীতত শুনিবলৈ পোৱা যায় যিবোৰ সততে থলুৱাভাৱে ব্যৱহাৰ কৰে, টপিনাথ আচাৰী এই শব্দটো খুব থলুৱাভাৱে ব্যৱহাৰ কৰে, তেওঁ কিমান সুৰীয়াভাৱে শব্দটো গীতত ব্যৱহাৰ কৰিলে, এই ধৰণৰ কথাবোৰ আচলতে তেওঁ গীতি সাহিত্যত সঁচাকৈ দেখিবলৈ পোৱা যায়। তেওঁ অধ্যয়নশীলতা দেখিবলৈ পোৱা যায়, কেৱল তেওঁ অসমক ভাল পোৱাৰ যিখন হৃদয়, সেই হৃদয়খন সেই গীতবিলাকত আচলতে পোহৰলৈ আহে। মই পাহিস্মিতাৰ পৰা জানিব বিচাৰিছোঁ, কোনটো ভাগ তোমাৰ খুব বেছি আকৰ্ষণ কৰে?
2: হয়, মই তেখেতৰ গায়কী, তেখেতৰ কণ্ঠ মোক বেছি ভাল লাগে। মানে লিখনি নিশ্চয়কৈ বহুত বহুত ব্যতিক্ৰম, কিন্তু তেখেতৰ যি মাত শুনিলে, কণ্ঠ শুনিলে মানে নিজৰ নিজৰ অনুভৱ হয়। মানে সৰুৰে পৰা যেতিয়াই মানে তেখেতৰ প্ৰথম গীতেই শুনিছিলো, মানে কিবা এটা নিজৰ মানে ব্ৰহ্মপুত্ৰ চাউণ্ড লাইক হিম এনেকুৱা কোৱা হয় ন। চ' তেখেতৰ কণ্ঠৰ মানে সেইটো এনেকুৱা ধৰণৰ কণ্ঠ আমি কেতিয়াও শুনিব নাপাম, মানে এনেকুৱা নাই আৰু
3: গীতিকাৰ হিচাপে তেখেতে বহুত গীত লিখিছে আৰু বহুত গীত কম্পজো কৰিছে, কিন্তু তেখেতে এটা গীত লিখিছিল হালিকি পুৱাৰ ৰদালি দেখিলে, সেই গীতটি লিখিছে জুবিন গাৰ্গে, কিন্তু এগৰাকী নাৰীৰ মনৰ ভাৱ প্ৰকাশ কৰিছে এজ এ লিৰিক্সিষ্ট। মানে তেখেত কিমান ওপৰৰ মানে ওপৰৰ কথা চিন্তা কৰিব পাৰিছিল এগৰাকী নাৰী হৈ তেখেতে গীতটি লিখিছিল, মানে সেইকাৰণে হয় মই গায়ক জুবিন
0: আৰু মই তোমাৰ কথাৰ মাজতে ক'ব বিচাৰিছো, হালিকি পোৱা শব্দটো চোৱাচোন কিমান চিকুণ পোৱা এটা হ'ব লাগিব, কিমান মিঠা হ'ব লাগিব তোমাৰ কথাখিনি।
3: আচলতে এইটো মোৰ তেখেতৰ ওৱান অফ দ্য মাই ফেভৰেট ছং মানে তেখেতৰ, আৰু এইটো গীত মই ভাবোঁ মানে যে তেখেতে কেনেকৈ লিখিছিল, মোৰ খুব জানিব মন যায় কেনেকৈ লিখিছিল বা কোনটো সময়ত লিখিছিল, কি ভাৱ লৈ লিখিছিল। সেইকাৰণে মই এজ এ লিৰিক্সিষ্ট মই তেখেত জুবিন গাৰ্গক মই লিৰিক্সিষ্ট হিচাপেও এক নম্বৰ ৰাখিম, দুই নম্বৰ গায়ক হিচাপে মানে মই হেৰি কৰিব যোৱা নাই, কিন্তু মই ক'ম যে লিৰিক্সিষ্ট হিচাপে মোৰ তেখেতক মানে বহুত ভাল লাগে আৰু গায়ক হিচাপে তো সকলোৰে ভাল।
0: যিটো জুবিন গাৰ্গৰ গীতি সাহিত্যৰ কথা ওলাইছে, মই তোমাৰ পৰাই কথাটো জানিব বিচাৰিছোঁ, তেখেতৰ গৱেষণা কৰিব পৰা জুবিন গাৰ্গ গোটেই সপ্তাহটোৱে গৱেষণাৰ এটা বিষয়, কিন্তু আমি পাৰ্ট পাৰ্টকৈ গৱেষণা কৰিব পাৰোঁ আৰু গীতি সাহিত্য গৱেষণাৰ এটা খুব ডাঙৰ বিষয় এটা হ'ব লাগে। তুমি ভাবানে যে সেই সমলখিনি এতিয়া অসমত আছে, যিখিনি সমলৰ জৰিয়তে আমি কোনোবা বাহিৰৰ পৰা শান্তি নিকেতনৰ পৰা যদি কোনোবা আহে জুবিন গাৰ্গৰ গীতি সাহিত্যৰ ওপৰত গৱেষণা কৰিবলৈ, তাৰ প্ৰণিধানযোগ্য যিসমূহ পুথিয়েই হওক কিতাপেই হওক তেনেকুৱা আছেনে বুলি তুমি ভাবানে?
3: কিছু সংখ্যক পোৱা যাব, কিন্তু আমি বেছিভাগ আমি পুথি কলিকতালৈ যাব লগা হয় যিহেতু গৱেষণাৰ লগত জড়িত, কিন্তু যদি কোনোবাই
0: যিহেতু তুমি এগৰাকী গৱেষণাৰ ছাত্ৰী সেইকাৰণে মই প্ৰশ্নটো তোমাক সুধিছোঁ, মানে এনেকুৱা ধৰণৰ হয় যে এখন থেচিছ যেতিয়া আমি প্ৰস্তুত কৰিবলৈ যাওঁ তেতিয়া তাৰ সেই প্ৰামাণ্যখিনি লাগিব যাৰ জৰিয়তে থেচিছখনক আমি এটা ৰূপ দিব পাৰোঁ। জুবিন গাৰ্গৰ গীতি সাহিত্য এটা খুব ডাঙৰ বিশাল এটা বিষয়, মই মানে এই কথাটো তোমাৰ পৰা জানিব বিচাৰিছোঁ যে এনে কি কাম হোৱাটো তুমি বিচাৰিছা যাৰ জৰিয়তে মানে সেই গীতি সাহিত্যক আমি অধ্যয়ন

0: মোৰ বোধেৰে যিটো আধুনিক গীতৰ জোৱাৰ আনিছিল তেখেতে জ্যোতিপ্ৰসাদে আৰম্ভ কৰা যিটো পন্থা জিতুল শুনোৱালে চেষ্টা কৰি আছিল কিন্তু মানুহে আকোলি লোৱা নাছিল কিন্তু যেতিয়া অনামিকা ওলালে মানুহে জুবিন গাৰ্গ জিতুল শুনোৱালক একচেপ্ট কৰা নাছিলে মানুহে তেতিয়ালৈ কিন্তু যেতিয়া জুবিন গাৰ্গে অনামিকা এলবাম উলিয়ালে তেতিয়া আধুনিক গীতৰ এটা জোৱাৰ আহিলে বুলি মই ভাবোঁ অসমত আৰু জয়ন্ত হাজৰিকায়ো আনিছিলে পিছত কিন্তু জুবিনেহে এইটো প্ৰতিষ্ঠা কৰিলে বুলি মই ভাবোঁ জ্যোতিপ্ৰসাদে আৰম্ভ কৰা এই যাত্ৰাটো সেইকাৰণে আধুনিক গীতক মানে কেনেকৈ তেওঁ আগবঢ়াই লৈ গৈছিল সেই ক্ষেত্ৰত জুবিনৰ ইয়াত গৱেষণা হ'ব পাৰে আৰু তেখেতৰ যিখিনি গীত আমি সেইখিনি গভীৰভাৱে অধ্যয়ন কৰি বিশ্লেষণ কৰিব পাৰোঁ তেখেতে কিয়নো বহুতো প্ৰগতিশীল গীতো লিখিছে তেখেতে সেইসমূহ গীত মানে কি আমি এটা এটা যদি ভাগ কৰি লওঁ বোলে ৰোমান্টিক গীত
1: প্ৰগতিশীলতাৰ কথা যদি ক'বলৈ যাওঁ তেখেতৰ মানে আমি কওঁ নহয় যে জুবিন গাৰ্গ ওৱান ষ্টেপ আহেড তেওঁ সদায় এক খোজ আগত থাকে সেই তেতিয়াই তেওঁ যন্ত্ৰ গীতটো লিখা নাছিল জানো যিটো গীত আমি এতিয়া মৰ্মে মৰ্মে উপলব্ধি কৰোঁ হয়নে এনেকৈ কথা পাতি যাম আমি কিন্তু তাৰ মাজে মাজে আমি গীতো শুনিব লাগিব তিনিগৰাকীকৈ যিহেতু কণ্ঠশিল্পী আমাৰ সৈতে আছে মই তোমাৰ পৰা আৰম্ভ কৰোঁ কি শুনাবা
0: মই হালকি পোৱাৰ গীতটোৰ কথা ওলালে যিহেতু মই হালকি পোৱাৰ গীতটো
1: অকণমান গাওঁ নিশ্চয়

এই গানটো যেতিয়া আমি শুনি আছো, যেতিয়া আমি এগৰাকী মহিলাৰ ছবি এখন সন্মুখত ৰৈ শুনি আছো, কিন্তু আমি তেতিয়া সেই কথাটো যেতিয়া আমি ভাবিম যে এই গীতটো এজন পুৰুষে লিখা, সেইজন জুবিন গাৰ্গ, ক'ৰবাত আমি আচৰিত হৈ পৰোঁ কোৱা কথাটোৱে মই

0: গানটো শুনি থাকোঁতে অনুভৱ কৰিব পাৰিছোঁ। 22 মিনিট তোমাৰ এফালে আহিছোঁ, কথা পাতিম, গীত এটা শুনিব বিচাৰিছোঁ।
1: মোৰ খুব এটি প্ৰিয় গীত সময়জন ধমকি ৰয়, সেই গীতটি গাবলৈ চেষ্টা কৰিম।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষ পুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডিআৰএম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, এতিয়া আপোনালোকলৈ আগবঢ়াইছো আজিৰ ভজনৰ অনুষ্ঠানটি। প্ৰথমে শুনাব লৈছো জগজিৎ সিঙৰ কণ্ঠৰ এই ভজনটি।

প্ৰশ্ৰুতা, অনুষ্ঠানত প্ৰথমে শুনাব লৈছো উদিত নাৰায়ণ আৰু মহালক্ষ্মী আয়ৰ কণ্ঠত দিলছে ছবিখনৰ পৰা এই গীতটি।

প্ৰশ্ৰোতা, ৰামধেনুত অনুষ্ঠানত এইবাৰ আপোনালোকক শুনাব লৈছো উদিত নাৰায়ণ আৰু অলকা ইগনিকৰ কণ্ঠৰ এই গীতটি।

মিডিয়াম ৱেভৰ 299.9 মিটাৰত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আপোনালোকলৈ আগবঢ়াইছো আজিৰ শেষৰটি অনুষ্ঠান। আজিৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আপোনালোকলৈ আগবঢ়াইছো পাৰভিন চুলতানৰ কণ্ঠত ৰাগ মেঘ। শুনোৱা হওক এই ৰাগ দি।

পারভিন সুলতানার কণ্ঠত রাগ মেঘ শুনিলে। প্রিয় শ্রোতা, আজিলৈ শাস্ত্রীয় সংগীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডিআৰএম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জতো। আমাৰ অনুষ্ঠানসমূহ নিউজন এআৰআই এপতো শুনিবলৈ পাব। প্ৰিয় শ্ৰোতা, নিশা 10:30 হোৱাৰ লগে লগে মই তুলিকাই এতিয়া সামৰিব লৈছো আমাৰ আজিৰ অধিৱেশন। কাইলৈ আমাৰ অনুষ্ঠান পুনৰ মুকলি কৰা হ'ব পুৱা 5:30। আজিলৈ নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।